এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ 39

1415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে, ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ। 18টা গলেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰতিদিনে 4.8 কোটি চিপছ উৎপাদন হ'ব। এই চিপছসমূহ ভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিগত এটা দশকত ৰাজ্যখনত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে। অসম এতিয়া দেশৰ অন্যতম দ্ৰুত উন্নয়নশীল ৰাজ্য হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰিছে।

0: মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰতিদিনে 4,80,00,000 চিপছ উৎপাদন হ'ব। এই চিপছসমূহ ভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিগত এটা দশকত ৰাজ্যখনত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে। অসম এতিয়া দেশৰ অন্যতম দ্ৰুত উন্নয়নশীল ৰাজ্য হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত ৰাজ্যখন গোলকীয় বিনিয়োগৰ অন্যতম লক্ষ্য হৈ পৰিছে। দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদক লৈ ভাৰতৰ বিকাশৰ যাত্ৰাত অসমে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
1: By November, Tata Semiconductor will start exporting chips from Guwahati. That is the timeline. And we are going to export 48 million chips daily from Guwahati to world. I think I should not tell the buyers, but these are global buyers, global names, whom I think we hear those names day to day. But it will be for Tata to disclose the name of their customers. I'll not do that, but in ISM 2 already we are in a, I can tell you, two more at larger level semiconductor industry will come to Assam. We have already closed the deal with two bigger player. I think that is already in the pipeline.
0: ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি APDCLক বিদ্যুৎ মাচুল পৰিষদত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈও নিৰ্দেশনাটোত উল্লেখ আছে। যোৱা নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত 3rd কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। উল্লেখযোগ্য যে কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি পালে।

0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেৱা অনলাইন .org-ৰ ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষিপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় শতাধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ঐশিক ডেকাই।
1: আমি বিহালী সমষ্টি, চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয়, গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি চাহটো আছে, থাকিব, তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। বেংকিং এথিক্স যিটো ফ'ল' কৰিব লাগে, বিজনেছ মেথডছ যিখিনি তেওঁলোকে ফ'ল' কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হ'ব পাৰে, সেইখিনিতে আমাৰ ফ'কাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছোঁ, তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়ে আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। আজি বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হৈছে। 1894 চনৰ 23 জুনত পেৰিছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰা হৈছিল। এই বিশেষ দিনটোকে স্মৰণ কৰি 1948 চনৰ পৰা প্ৰতিবছৰে 23 জুন তাৰিখটো অলিম্পিক দিৱস হিচাপে পালন কৰি অহা হৈছে। অলিম্পিক দিৱসৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সন্থাই আজি পুৱাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা এটা চাইকেল ৰেলী উলিয়ায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ফ্লেগ অফ কৰা চাইকেল ৰেলীটো বেহাৰবাৰীৰে ঘূৰি লখৰা হৈ পুনৰ সৰুসজাৰীলৈ ঘূৰি আহে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 5:30 বজাত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নৰৱে ছেনেগালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ জয়েৰে নৰৱে বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ড অফ 32 বা নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। পুৱা 8:30 বজাৰ পৰা ছাণ্টা ক্লাৰাত অনুষ্ঠিত বিশ্বকাপৰ আন এখন খেলত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হৈছে। ইপিনে যোৱা নিশা ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপ্পে 2টা গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16লৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়। ইয়াৰ পূৰ্বে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন

0: গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গলত পৰাস্ত কৰে। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অৱ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। খেলখনত অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই 2টা গ'লৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোশ্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটী শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ত শুভাৰম্ভ হোৱা অম্বুবাচী মহাযোগ সম্পৰ্কে বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক বন্ধ হৈ গ'ল কামাখ্যাৰ দুৱাৰ, অম্বুবাচী আৰম্ভ। অসমীয়া প্ৰতিদিন কাকতত একেটা বাতৰিৰ শিৰোনাম, দেশ বিদেশৰ ভক্ত সাধুসন্তৰ সমাগমেৰে উঠপ থপ কামাখ্যাধাম। দি চেণ্টিনেল কাকতে বাতৰিটো অম্বুবাচী মেলা, আ চেলিব্ৰেশ্যন অব স্পিৰিচুৱেলিটি, ফেমিনাইন পাৱাৰ এণ্ড ছচিয়েল কনচিয়াছনেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ, ডুবাই আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ চলিব বিমান শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম অৰ্থনৈতিক বিকাশৰ শক্তিশালী কেন্দ্ৰৰূপে আত্মপ্ৰকাশৰ পথত অগ্ৰসৰ হোৱা আৰু ৰাজ্যত 2টা নতুন ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনকে ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাৰ বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ব্ৰিটেইনত এটা দশকৰ ভিতৰত পঞ্চমগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰূপে কীৰ ষ্টাৰ্মাৰে পদত্যাগ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। অসমীয়া খবৰ কাকতে নতুন বিভাগৰ দায়িত্ব লাভ কৰা দুগৰাকী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাৰ তৎপৰতাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোচিং চেণ্টাৰত কালি হোৱা অগ্নিকাণ্ডত 14গৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যুৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰূপমা গোস্বামী। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত আজিৰে পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে এগৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে, ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অৱ 32 পৰ্যায়ত প্ৰৱেশ। 18টা গ'লেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তবৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। বিশিষ্ট শিক্ষাবিদ দেশপ্ৰেমিক ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ডিব্ৰুগড়ত আজি ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়।

যক্ষ্মামুক্ত ভাৰত অভিযানৰ 100-দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি শোণিতপুৰ জিলাৰ 3টা যক্ষ্মা গোটৰ অধীনত 6টা আয়ুষ্মান আৰোগ্য শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি দিনৰ 11 বজাত ঘোষণা কৰে। ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত আজি কৃষকৰ মাজত অধিক উৎপাদনক্ষম চিয়াৰ ধান 310 নামৰ ধানৰ বীজ বিতৰণ কৰা হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ বৈঠক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তন্মিতা ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত আজি তেওঁ এই কথা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নতুন দিল্লীতে সীমাবদ্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। এই অনুসৰি হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6-8 বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এটা পৰ্টেলত এই পঞ্জীকৰণ নবীকৰণ কৰিব লাগিব। তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। অসম চাহ নিগমৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে 9,75,00,000 টকা ব্যয়ত মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যত বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600 অধিক নাট্যমঞ্চ আৰু 75 চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছে। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বছৰৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী সন্মানকে ধৰি মুঠ 65টা পদ্ম সন্মান প্ৰদান কৰে।

0: পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেকথেপি, মোহিনীয়াট্টম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু এশদিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিচাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: আজি ইয়াত এডিশ্যনেল চি এছ কল্যাণ চক্ৰৱৰ্তী আৰু আমাৰ কমিশ্যনাৰ পি এন আৰ ডি প্ৰীতি জলি আৰু কে এছ আৰ এল এমৰ দায়িত্বত থকা মন্ত্ৰী গল্পৰ কেইবাগৰাকীও সচিব আছে, শৰ্মা আছে, শৰ্মা দাস ডাঙৰীয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এটা বিশাল ডিপাৰ্টমেণ্ট আৰু বহুত আঁচনি ইয়াত আছে যিবিলাক ৰাজ্যখনত আজি কিছুদিন ধৰি সঠিকভাৱে ৰূপায়িত হৈ আছে। আমি বিশেষকৈ আপোনালোকে জানে যে আমাৰ বাজেট ছেশ্যন অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি পূৰ্বৰ বাজেটৰ ধন সঠিকভাৱে খৰচ হ'ল নে নাই বা ভৱিষ্যত আমি এইবাৰ আমি বাজেটত আমি কি কি কাম কৰিম সেইখিনি কথাই আমি বিস্তৃতভাৱে আলোচনা কৰিম।
0: গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশ লয়। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
2: ফিনেন্সিয়েল ইনক্লুজনটো বহুতে দরকার ফর ডেভেলপমেন্ট অফ সোসাইটি আর তার একটা ইম্পর্টেন্ট এসপেক্ট আছে ফিনেন্সিয়াল লিটারেসি যদি কয় বিত্তীয় সাক্ষরতা সেটু আমি ভাবু যে এই বহুত একটা ইম্পর্টেন্ট দরকারি তথ্য যোন সবে জনাটো দরকার আর মোর একটা মেসেজ আছে যে ভারত সরকার বা আর বি আই বা কোনো ব্যাংকে কেতিয়াও কাকু ফোনত বা ভিডিও কলত থ্রুয়েদি ব্যাংকিং ডিটেইলস পার্সোনাল ডিটেইলস কেতিয়াও নুখুজে। সেইকাৰণে কেতিয়াবা যদি আপনাদের কোনোবাই এনেকা ফোন কল পায় বা ভিডিও কল পায় সেটুত রেসপন্ড নকৰিব, হেবু ফ্রড হব পাৰে।
0: এই অনুষ্ঠানটোৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তনিতা ভৰদ্বাজৰ পৰা।
3: ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাক্তৰ পেগুৱে প্ৰকাশ কৰে।
4: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ

0: অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম, তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলোঁ।
1: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা সেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত 14 জন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
2: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা, যিখন আমাৰ সেতু আছে তাৰ ওপৰত। সেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰপিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 জন মানুহ, 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া এই সংক্ৰান্তে এটা
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 গৰাকী উত্তীৰ্ণ হৈছে। 876 গৰাকীয়ে প্ৰথম বিভাগ, 17,797 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 14,258 গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200টা টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: লোকপিয়ল 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা 3দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে। 2টা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচী দ্বিতীয় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে 2027ৰ লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহ গণনা চলিত বছৰৰ 17 আগষ্ট

তাৰিখৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰীত কৰা হ'ব। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হৈছে। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাগত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড খানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম চাহ নিগমৰ কৰ্মচাৰী স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ।